ਕਿਤੇ ਤਾਂ ਜਨ ਔਸ਼ਧੀ ਕੇਂਦਰ ਦੀ ਭੇਟੋ, ਜਿਹਦੇ ਲਈ ਅਸੀਂ ਆਮ ਆਦਮੀ ਵੀ ਆਪਣਾ ਇਲਾਜ ਕਰਵਾ ਸਕੋ। ਸਾਥੀ ਤੂੰ ਸਭ ਵੀ ਸਾਥੀ ਬਾਤਚੀਤ ਲੈਤ ਲਓ ਜੇ ਆਮੇ ਸਭੇ ਜੁਣੇ ਆਪਣੀ ਰੋਜ਼ਾਨਾ ਜੋ ਜੇ ਵਿਅਸਤ ਜ਼ਿੰਦਗੀ ਅਸੋ ਤਿੰਦੇ ਸੇ ਜ਼ਿਆਦਾ 30 ਸੇ 40 ਮਿੰਟ ਗਾੜੀ ਜੇ ਰੋਜ਼ ਆਪਣੇ ਸਰੀਰ ਕੇ ਠੀਕ ਤੌਣਕ ਥਾਈਏ, ਰੋਜ਼ ਆਪਣੀ ਸਰੀਰ ਕੀ ਕਸਰਤ ਯੋਗ ਕਰਵੇ ਤੋ ਆਦੇਸ਼ ਹੀ ਜ਼ਿਆਦਾ ਸੇ ਬਿਮਾਰੀ ਆਸੇ ਖਤਮ ਹੋ ਸਕੋ। ਤੋ ਤੂੰ ਸਭ ਵੀ ਸਾਥੀ ਏਜੀ ਵੀ ਆਮੇ ਬਾਤ ਕਰਵੇ ਜੇ ਯੋਗ ਲਈ ਅਸੇ ਰੋਗ ਭਾਗ। ਸਾਥੀ ਤੂੰ ਸਭ ਵੀ ਕਾਰਕ੍ਰਮ ਸੁਣਨ ਵਾਲਾ ਸਾਥੀ ਬਾਤ ਕਰਵੇ ਕੁਛ ਦੇਸ਼ ਪਰਦੇਸ਼ੋ ਕੀ ਖਬਰ ਕੇ ਬਾਰੇ ਦੇ ਜੋ ਏਸ਼ੀ ਏਸ਼ੀ ਅਸੋ। ਤੋ ਇਤਲ ਕਿ ਜੋ ਖਬਰ ਅਸੋ ਸੇ ਜੇ ਪ੍ਰਧਾਨਮੰਤਰੀ ਨਰੇਂਦਰ ਮੋਦੀ ਬੋਲੋ ਜੇ ରାଷ୍ଟ୍ର ନିର୍ମାଣ କି ରାହ ଦେସେ ଜନତା କି ଭାଗିଦାରୀ ଏ ଭାରତ ଦେଶକେ ଖୁସି କି ବାତ ଅସୋ। ଯୁ ଜନତା କି ଭାଗିଦାରୀ ଏ ସେ ସରାହନୀୟ ଅସୋ। ଏତଲ ଆକାଶବାଣୀ ସିମନ କି ବାତ କାର୍ଯ୍ୟକ୍ରମ ଦୁ ପ୍ରଧାନମନ୍ତ୍ରୀ ଏ ଏକ ବହି ହଜ ଜଲ ଯୁ ପାଣି ଅସୋ ତିନ୍ଦେ କି ବଚାଓ କି ତାଇଁ ଆହ୍ୱାନ ଥା କରେ। ଯୁ ହିମାଚଳ ପ୍ରଦେଶ କି ଭାଜପା ଅଧ୍ୟକ୍ଷ ରାଜୀବ ବିନ୍ଦଲେ ବୋଲୋ ଯେ जो प्रधानमंत्री श्री नरेंद्र मोदी की मन की बातों का कार्यक्रम में से समाज के सकारात्मक दिशा देने वाला जन आंदोलन रहा बने। भाजपा अध्यक्ष बोलो जे ऐसा कार्यक्रम में से सभी देशवासियों के राष्ट्र निर्माण दे सहभागी बनने की प्रेरणा दियो। जो हिमाचल प्रदेश के मुख्यमंत्री श्री सुखविंदर सिंह सुक्खू है अधिकारियों के कांगड़ा जिले के दुर्गम क्षेत्र बड़ा भंगाल ଯାଉଁ ସଡ଼କ କେ ନିର୍ମାଣ ଖେ ତେଜି ଲାଣକ ତାଇଁ ନିର୍ଦ୍ଦେଶ ଥେ ଦେ। ଏତଲ ପ୍ରଦେଶ ଭର ଦେ ରାଷ୍ଟ୍ରୀୟ ପଲ୍ସ ପୋଲିଓ ଅଭିଯାନ କେ ତହତ 25 ସାଲ ସେ କମ ନାଡ଼ିଆ ଖେ ସେ ପୋଲିଓ କି ଖୁରାକ ପିଆଇଲୁଇ। ଜିଲ୍ଲା ସୋଲନ ଦବି ଯୁ ରାଷ୍ଟ୍ରୀୟ ସ୍ତରୀୟ ସୁଲୁନି ମେଳାକା ସେ ଏତଲ ଲାଷ୍ଟ ଦେଶ ସୋ। କେନ୍ଦ୍ରୀୟ ସ୍ୱାସ୍ଥ୍ୟ ଓ ପରିବାର କଲ୍ୟାଣ ମନ୍ତ୍ରାଳୟ ଚିକିତ୍ସା ଉପକରଣ ନିୟମ 2017 ସଂଶୋଧନ କା ସେ ପ୍ରସ୍ତାବ ଥା ଥଏ। ଜିନ୍ଦେ କା ଉଦ୍ଦେଶ୍ୟ ସେ ଚିକିତ୍ସା ଉପକରଣ କେବେ ନିର୍ମାଣ ଲାଇସେନ୍ସ ତେ ଜଲ୍ଦି ଜାରି ଅଲେ ସାଥି ଇନ୍ଦେ କି ପ୍ରକ୍ରିୟା ଆସାନ ବଣାଣ ଅସ। ଏଜେ ଥିଏ କୁଛ ଦେଶ ପ୍ରଦେଶକେ ଖବରେ। ତ ତୁମ ସଭି ସାଥି ଆପଣେ ବାତଚିତ ତ ଜାରି ଥୋବେ ପରେ ଇନ୍ଦେ ସାଥି ତୁମେ ସଭେ ଜଣେ ଶୁଣ ଏକ ବହୁତ ହି ବଢ଼ିଆ ସିରମରୀ ଲୋକଗୀତ।